ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি কাৰণ ছবি কেনা শুনি কিনা এনজয় কৰি থাকিব বুলি মই পৰা অমিত কৰি আছে। আৰু আপুনি কাৰণ ছবি টিউন ইন কৰি কিনা আছে আকাশবাণী কুহিমা এফ এম ট্ৰাক 101.03 মেগাহাৰ্টজতে। আপুনি খান লগা হোষ্ট আৰু দোষ্ট আৰ জিতম জনগতে। আৰু আজি আনি দিয়ে আজি কিছুমান ডুইটছ এণ্ড কৰেজেছ। আৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি খান বি আপুনি খান লগা মন ভাৱনা কোনোবা চব লিচনাৰ্ছ কাৰণ লগতে শ্বেয়াৰ কৰিব মন আছে বোলে, নহ'লে বি আজি লগা প্লে লিষ্ট কেনেকুৱা লাগি আছে এইটো কাৰণ চব ওপৰতে শ্বেয়াৰ কৰিব মন আছে বোলে, ফোন নম্বৰ আছে 9436805333। আৰু একবাৰ ফোন নম্বৰ কৈ দি আছে 9436805333। তাতে আপুনি খানি এফ এম স্পেচ এফ টাইপ কৰি কিনে আপুনি খান লগা মেছেজ লিখি কিনে পঠাই দিব পাৰিব। Well, my dear friends, moving on to the next track. Well, every playlist needs a burst of fun. And this energetic number certainly brings smiles and positive vibes. Honi kita enjoy kribi. Yei Javani Hai Divani Filimbra. Binitail Arashifali Alvarez Awaste. Music disipritam. Lyrics Amitabh Bhattacharya.

Well, my dear friends, Ajilaka playlist ole ekta last kit dikina to program says kuri diabo. And we conclude today's musical journey with a song that reminds us how ice, amikhala suku, often expresses emotions more beautifully than words. Hum dil de juke sanam film radiye se Kumar Sanu, Kavita Krishnamurti kwa kit aur chorus. Music de se Ishmael Darbar, lyrics Mehboob. আৰু এইটো লগতে আমি কানি আজি লগা প্লেলিষ্ট খতম কৰি দিয়া হ'ব। থেংক ইউ চ' মাছ ফৰ টিউনিং ইন টু আৰ প্ৰগ্ৰাম। মই জানি আছে আমি খালা লিচনাৰ্ছখন চবি শুনি কিনা এনজয় কৰি থাকিব। আজি 11 বজাৰ অৰ্থাৎ আৰু বি আপুনি খান চব কাৰণে এটা লাইভ ফোন ইন প্ৰগ্ৰাম আনি দিয়া হ'ব। তো আপুনি খান চববি তাতে বি হিচা ল'বলৈ কাৰণে কৈ দি আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, শুনিবি লাষ্ট গীত হম দিল দে জুকে সনম ফিল্মৰ। হেভ এ গ্ৰেট আৰ্চ আহেড।

সব সরকার হেলথ সেন্টারসে বিপি লাগা ফ্রি চেক আপ ট্রিটমেন্ট আর কাও ভাল থাকবে লাগা মদত দি আছে বিপি লাগা কোনবা সবল থাকলে টোল ফ্রি নাম্বার 1800-1166-66 কল কৰিবি ৱেলকাম বেক মাই ডিয়াৰ ফ্ৰেণ্ডছ আৰু ৱেল আপুনি কাম চব জানি আছে ফোন নম্বৰ 0370-224-3036 থাকি আছে তাতে আপুনি খান কল কৰিব পাৰিব ফোন নম্বৰ আৰু একবাৰ মই কৈ দি আছে 0370-224-3036 তাতে কল কৰি কিনে আপুনি লগা ফেভৰেট চং আপুনি শুনিব মন যা লগা গীত আমি লগতে ৰিকুৱেষ্ট কৰিব পাৰিব তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি লগা হোষ্ট আৰু দোষ্ট আৰ জিতম জানি আপুনি লগা ফোন ৰুকি থাকিব আৰু ইন দ্য মেইন টাইম আই থিংক উই উইল লিচন টু ওৱান বিউটিফুল নম্বৰ আৰু ইয়াতে আমি কান্ধি এটা শুনি হ'ব কায়ামত চে কায়ামত তাক ফিল্মৰা আলকা ইয়াকনিক আৰু উদিত নাৰায়ণ লগা অৱস্থাত আমি এখন এটা গীত শুনি হ'ব শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ

Well, my dear friends, আমি খানে ইটু কানা অলপ রুখি থাকিব আৰু ইয়াতে পাৰুবা জিলাকা ৰিয়েল টাইম ট্ৰাফিক আপডেটছ আপুনি খান জানি দি আছে। মহংগোলাৰ পৰা পি এইচ কিউ জাংচন দিয়ে যা লগা মতৰে ট্ৰাফিক থাকি আছে, পি এইচ কিউ জাংচনৰ পৰা মহংগোলা দি আহি লগা লাইট ট্ৰাফিক থাকি আছে, এইটো লগা অল্টাৰনেট ৰুট এটা থাকি আছে অল মিনিষ্টাৰ্ছ হিল জেল কলনি, বি এইচ কিউ জাংচন পৰা মেজৰ জাংচন দিয়ে যা লগা মতৰে ট্ৰাফিক থাকি আছে, মেজৰ জাংচন পৰা বি এইচ কিউ জাংচন দিয়ে উঠি লগা লাইট ট্ৰাফিক থাকি আছে। ইটো লগা অল্টাৰনেট ৰুট টুইটাৰ থাকি আছে বাৰামেডিকেল মডেল আই জি আৰু লেডি মাইলছ ৰোড, ডিচপি কেট পৰা ৰাজু পইণ্ট যা লগা মতৰে ট্ৰাফিক থাকি আছে, ৰাজু পইণ্ট পৰা ডিচপি কেটে উঠি লগা লাইট ট্ৰাফিক থাকি আছে। ইটো লগা তিনিটা অল্টাৰনেট ৰুট থাকি আছে, ডিচপি কেট ৰাজু পইণ্ট বক্স কাটিং এন এছ কে চেঞ্চেছ পইণ্ট আৰু ফুলপাৰী খুচিজি লোকেল গ্ৰাউণ্ড ৰাজু পইণ্ট, আৰু বাকী ৰাজু পইণ্ট চেঞ্চেছ পইণ্ট, হাই স্কুল জাংচন টু চেঞ্চেছ পইণ্ট আৰু এন এইচ এগে জাংচন টু চেঞ্চেছ পইণ্ট, এইটো তিনিটা ৰুটছতে চপি যা আৰু অহা চপি লাইট ট্ৰাফিক থাকি আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, ভাল খবৰ থাকি আছে, ট্ৰাফিক ইমান নাই, হলিবি আপুনি কাৰণ চপি ট্ৰাফিক লগা চব নিয়ম মানি কিনা হেলমেট লগাই কিনা চিট বেল্ট লগাই কিনা চলাবৰ কাৰণে কৈ দি আছে।

0: Well, my dear friends, I'm Mikhail Lavade. Next caller, Taki Ase. Hello. Hello.
1: Hello, Namaskar.
0: Hello, Namaskar. Who is on the line?
1: I'm Gulat from Mohammad Kasim Ali.
0: Achha, Mohammad Kasim Ali, program is swagat kuri ase. Aro aji kini ka din ase?
1: Haan?
0: Aji din kini ka ase? Korom ase na, thanda ase na kini ka ase?
1: Aji amaa phane to pura rod ase. Aro garam di kadir bohan di shile. Aji to rod di shile.
0: আচ্ছা ঠিক আছে আৰু কব কোনটো গীত শুনিব মন যায় আছে
1: মইতো গান এটা শুনিব পুৰণা গান আছে ডিস্কো ডেন্সাৰ গানটো শুনিবলৈ মন আছে পুৰা
0: ডিস্কো ডেন্সাৰ আৰু কোনটো বলা গীত
1: এইটো ফাৰ্ষ্ট গানটো আছে ডিস্কো ডেন্সাৰ বুলি কয় এইটো গানৰ টাইটেল চং
0: আজিতো অলপ ডিস্কো ডিস্কো গ্ৰুপো মন আছে নেকি
1: হয় হয় আৰু মইতো চাইকেলটো বনাই থাকে দোকানতে আৰু এইকেইদিন ফোনটো বনা নাই মই মানে অলপ মনটো দুখ আছে কাৰণে ফোন কৰা নাই
0: আচ্ছা তো ঠিক আছে আৰু কোন কোন কি টিকেট কৰি দিব মন আছে
1: আমাৰ তো দোস্ত আছে তো ফ্ৰেন্ড আছে অমল বসানাই যে আছে ৰিয়া শিকাৰী ৰং ফৰ আছে সুনিতা বসুমতাৰী আছে ৰমেশ পাত্ৰ আৰু আমাৰ
0: সুনিতা বসুমতাৰী বিমল বসুমতাৰী আচ্ছা
1: ফাগুন ফাগুন ভাই আছে
0: আচ্ছা আচ্ছা ঠিক আছে থেংক ইউ সো মাচ মোহাম্মদ কাসিম আলি এতিয়া শুনিব আপুনি ৰিকুৱেষ্ট কৰিলে গীত দেই
1: ধন্যবাদ
0: ৱেলকাম বাই তো মাই ডিয়াৰ ফ্ৰেণ্ডছ মিখাল নাগৰ ৰেগুলাৰ লিচনাৰ থাকি আছে মহম্মদ কাসিম আলী ফ্ৰম গোলাঘাট আসাম দাহি ৰিকুৱেষ্ট কৰিলে গীত আমি খান শুনি হ'ব বিজয় বেনেটিক অৱস্থে মিউজিক দিছে পাপিলাৰী লিৰিক্স অঞ্জন ফিল্ম আছে ডিস্কো ডেন্সাৰ

0: FM 드래곤 밴. 뉴스, 뮤직, 앤 엔터테인먼트. FM 103 메가헤르츠.
1: हां जी बेयर लिसनर्स, इधर सोमवार रियल टाइम डी कोई मत ट्रैफिक लगा जानकारी आने दिया से यदि कोई दिया से मंगला टू पीएचक्यू जंक्शन और पीएचक्यू टू मेजर जंक्शन इधर रास्ता गांडे ट्रैफिक तो लाइट आसे आया लगा भी जा लगा भी डीसीपी टू राजू पॉइंट को ले यदि नॉर्थ बाउंड और साउथ बाउंड टू द डायरेक्शन दिबे ट्रैफिक तो मॉडरेट आसे यानी ट्रैफिक तो इमान बेसी भी नहीं इमान कम भी नहीं एक हिसाब दी जाए से আৰু আলগ ৰাস্তা হান লোক কলে তো টি চি পি টু ৰাজু পইণ্ট নহলিবা বক্স কাটিং টু এন এইচ আই কে টু চেঞ্চেছ পইণ্ট নহলিবা ফুলপাৰী টু কচুজি ক্ৰাউন টু ৰাজু পইণ্ট এইটো ৰাস্তা খান ল'ব পাৰিব ৰাজু পইণ্ট টু চেঞ্চেছ পইণ্ট আৰু হাইস্কুল জংচন টু চেঞ্চেছ পইণ্ট আৰু এন এইচ আই কে জংচন টু চেঞ্চেছ পইণ্ট এইটো ৰাস্তা খান দে আহিয়া লাগাবি যা লাগাবি ট্ৰাফিকটো লাইটে দেখাই আছে এইটো আছে ৰিয়েল টাইম ডে কইমা ট্ৰাফিক লগা জানকাৰী আনি দিয়া আছে আকাশবাণী এফ এম ট্ৰাইগুবানপৰা ইন কলাবৰেশ্যন ৱেট কইমা ট্ৰাফিক পুলিচ আজি নিমিতে ইমানতে ট্ৰাফিক আপডেট শেষ কৰি দিয়া হ'ব আকৌ কালি খান আপুনি শুনিবলৈ পোৱা হ'ব এতিয়া আগে ভৰাই না প্ৰগ্ৰাম আনি দিবলৈ আছে ক্লাইডস্কোপ

প্রোগ্রামত এইবাৰ দুসৰা গীত কাৰণে লিখি কিনা পঠাইছে যোনে বতৰ পৰা ভিলি আৰু ভিলি পৰা শুনিবলৈ মনো কিনা পচন্দ কৰিছে চুপ চুপ কে ফিল্ম কি গীত গাই আছে শ্ৰেয়া ঘোষাল আৰু বিজয় য়েশুদাস।

উইলিয়াম মেথাৰ পচন্দ কৰিছে কুৰবানী ফিল্ম কি গীত আৱাজ দি আছে নাজিয়া হাছান আৰু এইটো গীতটো তাৰ পৰা ডেডিকেট কৰি দি আছে ৰাজেশ কুমাৰ মন্দিৰা ৰামেশ ভাইকন মুণ্ডা হিতেন্দ্ৰ দাস সুনীল ফাংচো আচিং ইমকিউং ৰমেশ পাত্ৰ আখুজ চফি ব্ৰাদাৰ্ছ অভিষেক তালি শিকাৰী ৰংফৰ চুবাখে জমীৰ যোগেন্দ্ৰ ৰংফৰ আমাল বসুমতাৰী সুনীতা বসুমতাৰী অঞ্জলি বসুমতাৰী দিবাশীষ হাজাৰিকা বিমল বসুমতাৰী বীৰেণ হানসে আৰু সব আৰ্জিছ গৈ কিনে লিখি কিনে পঠাই আছে ৰকভিলে মেথা আপোনাৰ বি শুনি কিনে এনজয় কৰা হবি আপোনাৰ পচন্দ কৰিছে কুৰবানী ফিল্ম কিকেট আৰু এফ এম ট্ৰাইগোপেনলা আপোনাৰ লগা বহুত বহুত সাথীবিলাক লগা নাম লৈ কিনে ডেডিকেট বি কৰি দি আছে আৰু সাথ সাথে আৰ্জিছ খান বি তো যিমান বি টিউন ইন কৰি কিনে আছে এনজয় কৰা হ'ব আৰু শুনিয়া হ'ব তো শুনিব কুৰবানী ফিল্ম কিকেট

গ্ৰাম জসৱদী পৰা লিখি কিনে পঠাইছে জে মাতা ডি ৰেডিঅ' লিষ্টনাৰ্ছ গ্ৰুপ আৰু তাৰখন পৰা শুনিবলৈ মন ইনা পচন্দ কৰিছে কে কে ডমিনিক চেৰেজো আৰু খাৰচ লগা আৱাজতে হাম দিল দে চুকি সনম ফিল্মত জে মাতা ডি ৰেডিঅ' লিষ্টনাৰ্ছ গ্ৰুপ আপোনাৰখন টিউন ইন আছে কলে মানে শুনিবি আপোনাৰখন পচন্দ কৰা লাগিল।

শুনি থাকা সববিলাক প্ৰগ্ৰামটি এইবাৰ দুচৰা গীত কাৰণে লিখি কিনা পঠাইছে যোগেন্দ্ৰ ৰংপি, সোণালী ইংটিপি, ধৰমকিৰি ৰংপি, চাৰিহাজান কাৰ্বি আংলংপৰা আৰু তাৰখানপৰা পচন্দ কৰিছে হিৰো ফিল্মকি গীত গাই আছে ৰেশমা আৰু ডেডিকেট কৰি দি আছে আখুজ আমাল বুচামুটাৰী, বীৰেণ হানছে, ভাইকন মুণ্ডা, চন্দ্ৰা টিমুং, চুবাকে জমীৰ, দানিয়েল মমিন, ডনমিনছো, এলিজাবেথ, ফাগু উৰাং, হানৰিকা টিমুংপি, হেকুট' জেমু জিমো, ইটচাকাটো আচুমি, আইজেক জোভি, জেছো কেভিলেখ মেথা, কুপুভি আয়েমি, লনি লেলে, লিলি মন্দিৰা, নন্দিনী অখাৰ শান্ত, পুনম বেপি, প্ৰেমিকা টেৱা, ৰমেশ পাত্ৰ, ৰকোভিলে মেথা, শিকাৰী ৰংফৰ, সুনীল ফাংচো, তালিলা জমীৰ, টোকা ৱাংজিৰ্চো, ক্ৰামচাপি, ৱকা ৱকামি, জুবেন জুবেনী, ৰিটায়াৰ্ড ৱমেন পুলিচ আৰু শুনি থকা চববিলাকে ডেডিকেট কৰি কিনে আছে শুনিয়া শুৰু হ'ব হিৰো ফিল্ম কি গীত গাই আছে ৰেশমা।